0: গোগলো মায়ন নাক নাকত মাকোজা দি খোবাস লঞ্জক বাজালাই মাকো পানাই বাজা চাজাতে দাগামি নুম নুডু আমি ইনো
1: Suara 34, Puncak Prestasi. Setiap Jumaat, Sabtu dan Ahad, pukul 3 petang hingga 4 petang bersama dalam program Suara 34, Puncak Prestasi.
2: Perintah, maya berkongsi keterangan. Suara 34, Puncak Prestasi. Radio Jati, sudah 1-0, 6-0.